0: तब भारत भारत नि बागे भारत
1: नि जत बन थान सतन दे न थान सतन इते न भारत नि हम करे चीनी न हम करे न बाय मे बबे भारत न सामने अ कब रंग सप्ता त अब तिरो त रिजर्व के बा
0: अब अब न आकाशवाणी हो र सब फेमनी
1: अ कता तमर खदे अब अब आकाशवाणी फोन सब हो को थानी बन अनुष्ठान को सब दो ए सब के অমতি গান ন খানা থক জং নাই খে কিসা কম বাই বা বসিং দে সিনাই আকি সিয়াদা এই আহিং থাম দো গতাবো বরি বেচলা হামজা কুক মানে নাম খানা কগু গতাবো
0: গা হাই নেন নমবো আম হাই উল থ্র থ্র কে
1: গতাবো
0: হামজা লাই মানে রসা মঙ্গ ফাইকা হাই দা
1: তাবো খাই খানা না সে বস ব তো আবশ্যক খানা নাই বলে কেনি নি তা আক মন শিকারন খানা এটা চিনি বখানা ফরেন মানে আক কা হাম টিপ টু বনাই রক ন আবন বখানা ইয়া গাই নং জে ব খানা নাম জিম মাসে মা খানা নাই বলে গান নং বড় তে আবন মার সন সে
0: দিনি লে নিনি ন নিনি সাল হনি মান নং জে খানা নাম তো মান খানা নাম ন মন শিকারন খানা না কে খানা নাম ন কাহাম তং না নি বাগে মুখন কাহাম খানা নি বাগে বসাবতে কাহাম তং না নি বাগে লেখা পড়া খালাইনে বাগে অবহাই রোগ রসাম তং কে চন তিনি ন খানারি মান নি বাগে তিনি নি সাল
1: আছে তাব বরম গনা তাখুক নি কক বাই খানা দে রাংসা খানাই খানা মা কক থাছে নন সানে अब न सागर सिनै
0: दा दा दा
1: इनका तो बो फन तसिन न किसे ओले खलेकेबा जादो हमने अब तांसा
0: अब अब तो खाना नै न
1: अब न खाना दे कर सिनो ओ खाना नै रो गानि तै खाना मैडम संग्रह गानि नाकु माने संग्रह
0: जत बो
1: अब से चखन खम खनि तो खाना बले
0: आ वा वा
1: इनका बनम अरसा कर सिनो
0: दा
1: जादो हमने अब न का